আজি আমাৰ কেন্দ্ৰ ন প্ৰচাৰিত হোৱাৰ কেতিয়া কাৰ্যক্ৰমৰ সূচনা জনাওঁ। দিনৰ 12:30 শুনি পাৰিব NCERT দ্বাৰা প্ৰায়োজিত কাৰ্যক্ৰম। দিনৰ 5:00 সম্বলপুৰী গীত শুনিব কণ্ঠশিল্পী জিতেন্দ্ৰ হৰিপাল আৰু ৰীণা দাস। দিনৰ 1:20 ঘৰ সংসাৰ কাৰ্যক্ৰম শুনিব লাইভ ফোন ইন কাৰ্যক্ৰম হেল্ল' সখী। আজিৰ বিষয় ৰৈছে কেনে ঘেনি যাওঁছ জগন্নাথক। দিনৰ 2:45 শুনিব কেতিয়া হিন্দী চিনেমাৰ গীত। দিনৰ 3:00 কিষাণ সম্প্ৰদায়ৰ সাংস্কৃতিক আৰু সামাজিক জীৱনধাৰা ওপৰত আধাৰিত কিষাণ ভাষাৰ বিশেষ কাৰ্যক্ৰম মাক্কা পপু ঝকা ঝকা। অপৰাহ্ন 4:00 শুনিব সংসদৰে প্ৰশ্নকালৰ ৰেকৰ্ডিং। সঞ্জৰ 5:02 গান্ধী চৰ্চা কাৰ্যক্ৰম। আজি এতিয়া শুনিব আলোচনা গান্ধীজীৰ জীৱন আৰু দৰ্শন, আলোচক ডক্টৰ শ্ৰীবন্ত দাস।